ঠিক শিয়াল বা ওলাবি। ইতোপরে চৰকাৰ ডিপাৰ্টমেণ্ট চি জানকাৰী দিয়া কান সব মন দি ৰাখি কিনা কাম কৰি থাকিবি। চাদি পাই কান ইটো দেশ গৰম বাৰা বাচাই কিনা থাকিবলৈ আমাৰ নিজৰ কিচেন দে পাই থাকি আছে। আজিকালি গৰম হি দেশ পাৰা পাৰি কিনা যা টাইম দে আমাৰ কিচেন দে বেছি ডাঙৰ পটলাপ হৈ কিনা যা আমি খান সববি দেখি পাই থাকিব। কোনোবা জেগা কান্দে মাটি লগা বট পৰা পানী ওলাই কিনা খাই থাকে, দাহি পানাই কিনা খাই থাকে, কাঁচা মেংগো লগা পানী পানাই কিনা খাই থাকে, আৰু ইটো নিচিনা ছিজন লগা ইণ্ডিজিনিয়াছ বিভাৰেজেছ কান বনাই কিনা খাই থাকি আছে। আপুনি কান সববি ইটো নিচিনা আমাৰ ট্ৰেডিশ্যনেল ড্ৰিংকছকে জানি থাকিব। আপুনি নৰ্থ ইণ্ডিয়াতে যাইছে কলে বেছি জেগাতে আম পানা দেখি পাব, কতে কাঁচা আম লগা একটা ডিঙা তেজ, আৰু ইটো পৰা তেজ গৰম পৰা অলপ আৰাম দি থাকিব পাৰি আছে। পঞ্জাব আৰু হাৰিয়ানা দে চাইছে কলে ডাঙৰ ক্লাছেছ কান্দে লাচি খাবলৈ দেখি পাই থাকিব। ৰাজস্থান আৰু গুজৰাট দে চাইলে মানে চাহ বাটাৰ মিল্ক হাৰ মিল দে খাবলৈ পাই থাকিব। বিহাৰ ঝাৰখণ্ড আৰু ইষ্টাৰ্ণ উত্তৰ প্ৰদেশ খান্দে চাইলে মানে সাধু লগা শৰবত একটা ড্ৰিংক কোনবাৰা আপুনি লগা ভোক লাগিয়াকে বি বৰ্তা কৰি দিয়া হ'ব আৰু একেলগতে তাকত বি দি থাকিব। কোনকান ৰিজন আৰু গোৱা দে চাইলে মানে কুকুম শৰবত আৰু চুল কাঠি চাউথ ইণ্ডিয়াৰে বানাকাম নিৰমূৰ আৰু সম্ভাৰম উৰিষাৰে বেলা পানা উড এপল শৰবত পাই থাকিব। এইটো কাণ্ড হ'লে খালী একটা বেভাৰেজেছ কাণ নহয়, তাই কাৰণে আমাৰ দেশ লগা আলগ আলগ ৰিজনছ কাণ লগা বেছি দোৱাকাৰ কালচাৰেল ট্ৰেডিশ্যনছ লগা একটা হিচা থাকি আছে। এইটো কাণ চব পৰা এক ভাৰত শ্ৰেষ্ঠ ভাৰত মানে ওৱান ইণ্ডিয়া গ্ৰেট ইণ্ডিয়া লগা আত্মাকে দেখাই দি থাকি আছে। আৰু এই দোকান সবকে দেখা টাইম দে ইটো মন দে ৰাখিবলৈ নাপাহৰিবি। এই দোকান সবটো হ'লে আমি খান লগা নিজৰ কিচেন নিজৰ খেতি আৰু ফাৰ্মছ কাণ বাৰা ওলা লগা থাকি আছে। এই দোকান সবতে একটা ডাঙৰ ব্ৰেণ্ডিং লগা পেকেজিং ইয়া মাৰ্কেটিং লগা নিচান নাথাকিব পাৰে। হলিবি ইটো কাণ দুহি আমাৰ জ্ঞান আৰু জেনেৰেশ্যনছ লগা অনুভৱ মিলাই কিনা থাকি আছে। ইটো চামাৰ ছিজন দে আপুনি কাণ সববি ইটো নিচিনা ট্ৰেডিশ্যনেল বেভাৰেজেছ খান লগা মজা ল'বলৈ কাৰণে আপুনি কাণ সবকে কৈ দি আছে। চাদি পাই কাণ আমাৰ দেশতে চামাৰ ছিজন অহাৰ লগতে খৰ খৰ খান্দে একটা টপিক ওপৰত চৰ্চা কৰি দিয়াকে চুৰ কৰি দি কিনা যাই থাকি আছে। মেংগ' মানে আম ইটো নিচিনা চামাৰ মাহিনা কান্দে আমাৰ পুৰা দেশ লগা খৰ খৰ কাণ সবতে ইটো মেংগ' ওপৰত চৰ্চা কৰি থাকি আছে। মানে ইটো ওপৰে খোটা নাকুৰীয়া খৰ কাণ অলপি থাকিব পাৰে। সব ৰিজনছতে নিজৰ ৰিজন লগা খাচ মেংগ' লগা ভেৰাইটি ওপৰে খোটা কৰি থাকি আছে। সবি নিজৰ লগা খাচ ফ্লেভাৰ আৰু খুচবু থাকি আছে। মহাৰাষ্ট্ৰ আৰু কোনকান ৰিজন পাৰা হাপাচ আলফনছো লগা মেংগ' জাত থাকি আছে। গুজৰাট লগা কাশ্মীৰ ইয়া আমৰাজ লগা জান থাকি আছে। উত্তৰ প্ৰদেশ লগা দশাৰী আৰু মই লগা নিজৰ কাশী বাৰাণসী পৰা লংৰা থাকি আছে। আৰু ইটো লংৰা আম লগা একটা খাচ খোটাপি থাকি আছে, কে ইটো আমটো পাকিলেবি গ্ৰীণ হি থাকে। বিহাৰ লগা জাৰদালু কোন লগা খুচবুদ হ'লে দূৰ পৰাবি জানিব পাৰি থাকি আছে। জৌচা মালতা সব নাম দে মানুহখন লগা ইয়াতে জুৰি কিনা থাকি আছে। চাউথ ইণ্ডিয়া দি যাইলে মানে আপুনি কানি বাংগানাপালি তুতাপুৰি নীলাম আৰু মুলকুবা পাব। বেংগল লগা হিমসাগৰ আৰু উড়িষা আৰু অন্ধ্ৰপ্ৰদেশ পৰা সুৰ্বনাৰীখা দেখি পাব। আমি কানি জেগা বদলি হৈ কিনা যা হিচাপে আম লগাৰ ৰূপ ৰং আৰু স্বাদকে বদলি হৈ কিনা যাগে দেখি পাই থাকি আছে। আৰু চাদি পাই কাণ আজি আমি কানি চাইলে মানে আমাৰ বস্তি খান বাৰা ওলা আম কাণ্ড হ'লে আজি পুৰা দুনিয়াতে গ্ল'বল মাৰ্কেট তাক পুঞ্চি কিনা যা আমি কাণ চবি দেখি পাই থাকি আছে। আজি মন কী বাত মিডিয়াম পৰা আমাৰ দেশ লগা আম খেতি কুৰিয়া চাদি পাই কাণ চবকে মই লগা বেছি খুচি বা জানাই দিবলৈ মন থাকি আছে। আজি আমাৰ দেশ লগা এগ্ৰিকালচাৰেল একনমিতে আপুনি কাণ চবি একটা অৰ্ডিনেৰী মেংগ' ফাৰ্মাৰ্ছ কাণহি নহয়, আপুনি কাণ চবি একটা আচল এক্সেপশ্যনেল কাণ থাকি আছে। আৰু ইটো ভাল কাম নাৰুখি কিনা ভাল ৱালা কৰি কিনা লৈ যাবলৈ কাৰণে মই আপুনি কাণ চবকে কৈ দি আছে। চাদি পাই কাণ ইটো চামাৰ দিন কাণ্ডে স্কুলছ কাণ সি ভেকেশ্যন দে থাকি লগা একটা টাইম বি থাকি আছে। মই একটা খাচ ক্লাছ অপৰতে বি আপুনি কাণ লগতে খোটা কৰি দিবলৈ মন আছে, কতে আপুনি কাণ চববি ইনৰল কৰিবলৈ মন যাব। চাদি পাই কাণ আপুনি কাণ চববি ভাৱনা কৰি চাবি একটা স্কুল কতে পাচা যুৱা আৰু পুৰা পুৰি কাণ চববি একেলগতে বহিব পাৰি আছে, কতে ফিজ বি নাই বিল্ডিং বি নাই আৰু ক্লাছৰুম বি নাই।
আৰু ইটো লগা সবচে ফেসিনেটিং কথাটো হলে ইটো ক্লাসেস খান্দ হলে

0: 라고 이동한 비 야마간 시카이데 아로 프라시카들도레 일라이지라가 팜 이동한 마조 마조데 이도 크라스칸 하피칸 카티보니미데 야마간 디 아로 스프레이어 비 이도 타간 기디아바 기디데 포카 올라뎀데 이도 포카칸 모라이디 볼레 타와간 기누가 라가보 이도 아로 하피코노바 언원티드 위츠 칸 모라이디 볼레 이도 위디사이트 졸라볼니미데 비 이도간 디 메이스 투 키피리 디스트릭트 피시 올라이 긴도 다이간 메이스 라가 밀 나이 이도 니미데 아마간 메이스 라가 키티 고리볼레 인가레치멘 디보 니미데 아마간 메이스 밀티
1: মকৈ লগা মিল না, এইটো মকৈ
0: হয়
1: খুন্দিবলৈ
0: হয়
1: পাৰিয়া
0: হয়
1: লগা, এইটো বেছি ভাল কথা আছে। মকৈটো বেছি ভাল হৈ গৈ আছে, তো এইটো খাই না বিক্ৰী কৰে না কেনেকৈ আছে?
0: তাইখান মুকাই ওলাটো বিক্ৰী বি কৰে তাইখান বি খাবলৈ বি অলপ ৰাখে আৰু এনিমেল ফিডছ কাউৰী মুৰ্গী খান গে দিয়ে আৰু তাইখান চিডছ ৰাখে মোৰ দেন 50% ট্ৰেডাৰ্ছ লগতে ডিমাপুৰতে পঠাই বিক্ৰী কৰি দিয়ে আৰু তাইখান নিমিতে খাবলৈ নিমিতে বি অলপ ৰাখিব আৰু এনিমেল ফিডছ স্পেচিয়েলি কাউৰী আৰু মুৰ্গীকে খেলাবলৈ ৰাখে
1: কৃষি কল্যাণ অভিযান লগা হিচাপ পৰা এতিয়া এইটো বস্তি খান 25টোহে চুনি কিনে ৰাখিব না, আকৌ আস্তে আস্তে কৈ কিনে এইটো চুনিবলৈ ভাৱনা কৰি কিনে যাই আছে।
0: এইটো এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্ট ডিক্লেয়াৰ কৰাটো এইটো 5 সাল নিমিতে আছে কৈছে এইটো নিমিতে এইটো ফাৰ্ষ্ট ফেজটো 25 চেলেক্ট কৰা কাৰণ নহয় কিনা নতুন আৰু কিমান চেলেক্ট কৰিব এইটো নেক্সট ইয়েৰ চাব এইটো নিচিনা এভৰি ইয়েৰ উইথিন 5 ইয়েৰ্ছ এইটো চব 120 ভিলেজটো কাভাৰ কৰিবলৈ আমাৰ কাৰণে এইটো গভৰ্ণমেণ্ট এইটো প্লান কৰি কিনে আছে
1: আৰু এইটো এতিয়া মেচিন হানি দিয়াহেন হৈ কিনা কৃষি কল্যাণ লগা নিচে পৰা আপুনি বীজন খান বি ভাগ কৰে না এইটো মেচিন খানেই আছে।
0: আণ্ডাৰ কৃষি কল্যাণ অভিযান আমাৰ কাৰণ এইটো চয়াবিন লগা চিডছ 16 মেট্ৰিক টন দিছে দে এইটো আমাৰ কাৰণ 10 জুলাই 2018 আণ্ডাৰ নেশ্যনেল ফুড ছিকিউৰিটি মিছন অন অইল চিডছ এইটো 16 মেট্ৰিক টনছ অফ চয়াবিন চিডছ এইটো বি ইছ্যু কৰিছে আমাৰ কাৰণ আৰু 26 জুন 2018 বি আমাৰ কাৰণ 25,000 কাৰ্টামাম ছেপলিংছ আৰু 10,000 ট্ৰি বিনছ লগা ছেপলিং ইছ্যু কৰিছে আণ্ডাৰ কৃষি কল্যাণ অভিযান
1: তো কৃষি কল্যাণ অভিযান লগা নিচে পৰা এনে ক্ৰপ একটা মেইন ক্ৰপ একটা এইটো টাৰ্গেট কৰি আছে না, ক্ৰপ আলগ আলগ চবটো ৰূপী কিনে চাই আছে?
0: এইটো কৃষি কল্যাণ অভিযানটো ক্ৰপ এনেকুৱা টাৰ্গেট কৰি কিনে নাই কিন্তু 12টাক চব ক্ৰপছ কাভাৰ কৰিবলৈ এইটো প্লান আছে এইটো নট অনলি এগ্ৰিকালচাৰ ক্ৰপছ বাট হৰ্টিকালচাৰ ক্ৰপছ আৰু ইভেন এনিমেলছ খান বি কাভাৰ কৰিবলৈ কৃষি কল্যাণ অভিযান দে এইটো আছে।
1: আচ্ছা, মানে ভেটেনারি অ্যানিমাল এন্ড হাজবেন্ডারি এইটু লাগা নিচেতে না, তো এইটু বেশি ভাল কথা আছে। তো তাতে পড়া আপনি খান হে এইটু আপনি খান আন্ডার পড়া হে যাইস না, এইটু ডিপার্টমেন্ট আলাগ আলাগ তে ভাগ করে দিছে কৃষি কল্যাণ লাগা। তো
0: কৃষি কল্যাণ অভিযান তো আসল তো এগ্রিকালচার এন্ড অ্যালাইড ডিপার্টমেন্ট এগ্রিকালচার হর্টিকালচার অ্যানিমাল হাজবেন্ডারি সেরিকালচার ফিশারি এই দোকান সব এগ্রি এন্ড অ্যালাইড ডিপার্টমেন্ট সব প্রায় ইমপ্লিমেন্ট করবলে আছে কিন্তু এইটো সাল তো হলে বেশিরভাগটো মোর দেন 90% এগ্রিকালচার ডিপার্টমেন্ট প্রায় বেশি করে আছে হলে বি এনিমেল হাজবেন্ডারি খান বি তাইখান বি ভ্যাকসিনেশন বি করেছে আর্টিফিশিয়াল ইনসিমিনেশন বি করেছে এনেকা তাইখান বি কাম করেছে
1: তো আপুনি কোৱা নিচিনা এইটো কৃষি কল্যাণ লগা নিচৰ পৰা ডিপাৰ্টমেণ্ট আলগ আলগ চব বি আছে কৈ আছে। তো এইটোৰ পৰা আপুনি লগা ভাৱনাতে এইটো ভাল হ'ব এনেকুৱা ক'ব পাৰে না কেনেকুৱা দেখে?
0: হয় আমাৰ কাৰণ চাহটো এইটো কৃষি কল্যাণ অভিযান লগা প্ৰগ্ৰাম ইমপ্লিমেণ্ট কৰাটো ফাৰ্মাৰ্ছ খান বেছি বেনিফিট কৰিব এইটো চাল পৰা প্ৰডাকশ্যন বি ইনক্ৰিজ কৰিব নিচিনা আমাৰ কাৰণ চাই আছে।
1: তো এইটো বেছি হইলে তেখেন না খেতি বাড়ি করাতে তেখেন বেশি পাবলে পারে, গুটি বেশি লাগিব পারে, নহলে বি দোসরা সব টিভি তেখেন আগবাড়িবলে পারে কিনা বেশি বেশি খেতিতে ভাল হওয়া এনেকা হইলে নিজের খালায় হব পারিব না বাহারে বি পথাবলে পারে লাগা স্কোপ আছে।
0: দেখেন নিজের খাবলে নয়ে কিনা মার্কেটেবল সারপ্লাস কই কিনা বিক্রি করি বলে পারা বেশি ওলাব।
1: কৃষি কল্যাণ পাড়া আপনি এখান এতিয়াহে শুরু করে আছে, তো এই এতিয়া রুপিয়া লাগাতো এই সাল খতম হবলে টাইম দে কোম্পানিটো পাব। তো এইটো খানটো আপুনি খান লগা ডিপাৰ্টমেণ্ট পাৰাবি এইটো ৰাস্তা দেখাই কিনে তাইখানকে কেনেকুৱা বাহাৰে লৈ যাব, নহ'লে বি কেনেকুৱা ৰাখিব এইটো খান শিকাব না, এইটো একবাৰ নিজৰ লগা খেতিৰ পৰা ওলাই লৈ তাইখানে খুচি কৰে।
0: আকেতে তো তাইখানে ওলা তো তাইখান খুশি খুশি পড়া কত কত হলে বি তাইখান খুশি পড়া বিক্রি করে ট্রেডার্স খান লগতে।

কৈ শুনিব আপোনালোকে শৈলেন্দ্ৰ সিং লগা অৱস্থা আছে, ফিল্ম আছে ববি আৰু এইটো গীত লিখি হৈছে আনন্দ বক্সী আৰু মিউজিক দিয়া হৈছে লক্ষ্মীকান্ত প্যারীলাল।

প্ৰগ্ৰামটো আকৌ শুনিব আপোনালোকে মহম্মদ ৰাফি, আশা ভোছলে আৰু খৰচ লগা ৱাস্তে ফিল্ম আছে আন্দাজ। এইটো গীত লিখা হৈছে হছৰত জয়পুৰী আৰু মিউজিক দিয়া হৈছে শংকৰ জয়কিষণ।

স্টেট লেভেল অবজাৰভেন্স ডে কথা কৰিছে। ছেক্ৰেটাৰী পৰা কৈছে কি চৰকাৰটো হ'লে কাম কৰি আছে টবেকো ভেণ্ডাৰ্ছ লাইচেন্সিং ৰুল ওপৰ মিউনিচিপেল বডিজ লগ মিলি কিনা। শ্ৰীমতী টাইনু পৰা ষ্টেট এম্পাৱাৰ্ড কমিটি হু এফ চি টি চি আৰ্টিকল 5.3 চুৰু কৰা ওপৰ ভাগ কৰিছে, যোনটো টবেকো ইণ্ডাষ্ট্ৰী ইণ্টাৰফেৰেঞ্চ ডে পাব্লিক হেল্থ পলিচিছটো প্ৰটেক্ট কৰিবলৈ ঘূৰে। শ্ৰীমতী টাইনু পৰা আৰু কৈছে কি এনফৰ্চমেণ্ট টীম খান পৰা যোৱা চালতে 400 ওপৰ ভয়লেটৰ্ছকে পেনেলাইজ কৰি দিছে। 100 ইয়াৰ টবেকো ফ্ৰী জোন লগা ওপৰ যোনটো এডুকেশ্যনেল ইনষ্টিটিউচন লগা ওচৰতে থাকে। প্ৰিন্সিপাল ডাইৰেক্টৰ ডাক্তৰ মেৰেন নিমলা চেনেন পৰা প্ৰদেশতে টবেকো চলাতে উঠিয়া থকাটো চিন্তা কৰি দিছে আৰু অৰেল কেঞ্চাৰ কেচেছতে উঠি থকা ওপৰ কৈছে, যোনটো স্মকলেছ টবেকো চলাৰ পৰা আছে। আমি খানটো আকাশবাণী কহিমা পৰা দিয়া খবৰ শুনি আছে। তাজা খবৰ জল্দি পাব কাৰণে আমি খান লগা এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্ট AIR আণ্ডাৰস্কৰ কহিমাতে ফ'ল' কৰিবি। আমি খান পৰা ইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমা পৰা শুনিবলৈ পাৰিব। ৱেলকাম বেক, আপুনি খান চাম লগত খবৰ শুনি আছে। ৰবীন্দ্ৰ উস্তাফ 2026 ছাৰগাম কালচাৰেল এছ'চিয়েশ্যন ডিবাপুৰ লগা নিচেতে নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ লগত মিলি কিনা যোনটো মিনিষ্ট্ৰী অফ কালচাৰ লগা নিচে পৰা আজি ডিমাপুৰতে চুৰু কৰিছে। প্ৰেচিডেণ্ট নাগা কাউঞ্চিল ডিমাপুৰ জি কে ৰেংমাটো ৰবীন্দ্ৰনাথ টাগৰ লগা জিন্দগী আৰু লেগেচি ওপৰ কথা কৰিছে। তাতে কৈছে কি নবেল লাউৰেটটো আছানি পৰা নাপায়, তাতে তাই পৰা ক্ৰিটিচিজম বি লগ কৰিছে আৰু দিগদাৰিটো তাই লগা জিন্দগীতে থাকিছে। তাৰ পৰা কৈছে ইটো পইণ্ট পৰা বিশ্ব ভাৰতী ইউনিভাৰ্চিটিও চুৰু কৰি দিছে, যোনটো লগা মঞ্জিলটো হ'লে শিকাখিনি নেচাৰেল আৰু ফ্ৰী এনভাইৰনমেণ্টটো দিলাই দিয়ে। তাৰ পৰা ষ্টুডেণ্টছ খানকে তাগৰ লগা মৰম জ্ঞান ক্ৰিয়েটিভিটি ডিচিপ্লিন মন ডাঙৰ আৰু সমাজকে কমিটমেণ্ট দিয়া লগা ওপৰ ল'বলৈ অনুৰোধ কৰি দিছে। ডিমাপুৰতে বেংগালী কমিউনিটি খানকে কৈ কিনা তাইৰ পৰা নাগা মানুহটো হ'লে হস্পিটেবল এছে আৰু ইটো লগা কথাটো মেম্বাৰ্ছ খানকে ভাগ কৰিবলৈ অনুৰোধ কৰি দিছে। মিলাই কিনা 110 পাৰ্টিচিপেণ্ট খানটো ৰবীন্দ্ৰ সংগীত ৰবীন্দ্ৰ নৃত্যম আৰু আৰ্ট কম্পিটিশ্যনতে ৰেজিষ্টাৰ কৰিছে। ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্যম লগা ইভেণ্টটো হ'লে মতা আৰু মাকীৰ কাৰণে অপেন থাকিছে আৰু ইটোতো তিনিটা এইজ গ্ৰুপতে ভাগ কৰিছে। গ্ৰুপ এ টো হ'লে পাৰ্টিচিপেণ্ট যোনখন চাল 6-10 আছে, গ্ৰুপ বি তে হ'লে 10 ইয়াৰ্ছ পৰা 16 চাল আছে, ইটো চামে গ্ৰুপ চি টো হ'লে 17 চাল আৰু ইটো ওপৰ খান আছে। কালিৰ পৰা চুৰু কৰি না একটা ফৰ্ট নাইট লগা পিছতে চেণ্টাৰ পৰা পেট্ৰল ডিজেল আৰু এভিয়েশ্যন টাৰ্বাইন ফিউল লগা এক্সপৰ্টটো ৰিভাইজ কৰি দিছে। ইটো কাদানটো লগা মঞ্জিলটো হ'লে পেট্ৰলিয়াম প্ৰডাক্টছ খান ওপৰত ঠিক পৰা ডমেষ্টিক এভেইলেবিলিটিজটো দিবলৈ আছে, কি কাৰণে হ'লে ৱেষ্ট এছিয়া লগা লৰাই কাৰণে মিনিষ্ট্ৰী অফ ফাইনেন্স পৰা এটা নটিফিকেশ্যনটো দিছে। তাতে পেট্ৰলতে 1.5 টকা পাৰ লিটাৰ লগা ডিউটিটো এট্ৰেক্ট কৰিব, ডিজেল লগা এক্সপৰ্টটো হ'লে 13.5 পাৰ লিটাৰ লগা ডিউটিতে লগাই দিব, এভিয়েশ্যন টাৰ্বাইন লগা এক্সপৰ্টটো হ'লে 9.5 পাৰ লিটাৰতে ফিক্স কৰি দিছে। ইণ্ডিয়া মেটেৰিঅ'লজিকেল ডিপাৰ্টমেণ্ট পৰা আজি নাগালেণ্ড লগা কোনোবা জেগাতে ভাৰী বাৰিষ থাকিবলৈ যোনটো হেলষ্টৰ্ম আৰু লাইটনিং লগত থাকিব ফৰকাষ্ট কৰি দিছে। ইটো মৌচুমটো হ'লে অহা কোনোবা দিনটক থাকিব 2nd জুনটক। IMD পৰা কৈছে কি এনেকুৱা লগা মৌচুমটো হ'লে দেশ লগা আলাগ আলাগ জেগাতে থাকিব আশা কৰি আছে। চৰকাৰৰ পৰা ছ'চিয়েল মিডিয়াতে একটা মিছা লগা মেছেজ চাৰ্কুলেট কৰা লগা খিলাফ ৰিফিউট কৰি দিছে, যোনটোতে কৈ আছে কি ইণ্ডিয়া পোষ্ট পৰা ডাক সেৱা গিফ্ট স্কিম লগা নিচেতে তফা দি আছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' PIB লগা ফাষ্ট টেক ইউনিট পৰা কৈছে কি ইটো ভিডিঅ'টো মিছা আছে আৰু ক্লেৰিফাই কৰি দিছে কি ইণ্ডিয়া পোষ্টটো একো কানেকশ্যন নাই এনেকুৱা লগা ডাক সেৱা গিফ্ট অফাৰ ৰিৱাৰ্ড স্কিম নহ'লেবি লাকি ড্ৰতে। খবৰ চেষ্টে দুবাৰ হেডলাইনছ মন কি বাতে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী কৈছে কি চৰকাৰটো হ'লে বেছি কাম কৰি আছে দেশ লগা হেৰিটেজ জেগাটো প্ৰিজাৰ্ভ কৰিবলৈ। চিফ মিনিষ্টাৰ নিফিউৰিঅ'টো হ'লে চেণ্ট্ৰেল লগা ইণ্টাৰভেনশ্যনটো বিচাৰি আছে মণিপুৰতে নাগা মানুহকে এটা কৰা ওপৰ। ENWO পৰা বাচ্চা ডমেষ্টিক কাম কৰিবলৈ বন্ধ কৰি দিছে, তাতে চাইল্ড প্ৰটেকশ্যনতে ষ্ট্ৰিক্ট কৰিবলৈ আৰু এছল্ট কেছতে ন্যায়টো দিবলৈ। আৰু হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ছেক্ৰেটাৰী এছ টাইনু পৰা কৈছে কি নাগালেণ্ডটো হ'লে টবেকো কণ্ট্ৰল কৰিবলৈ লগা কামটো কৰি আছে। আজি ৰাতি লগা নহ'ব খবৰ ইমানতে।

0: FM 드래그밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: 모일라가 비아리 데스와시요. 아브니칸 소프키 나마스카르. 만키바트 프로그램바라 아브니칸 소프 로고데 아쿠 에크바르 조라이 디아 카네 모이 비시 쿠시 파이 타키 에세. 아지 아마르 데스 라가 자가 자가 칸데 아마르 데스 라가 마누 칸 바라 비시 아드붓 감 쿠리키나 자이 타키 에세. 아로 아미 칸히 이투케 호니 키나 이투 칸 바라 아미 칸 소프케 베르나 디 타키 에세. 아지 아미 칸 라가 만키바트 수루데 모이 애틀레틱스 데 아마르 데스 케 উপলব্ধি আনি দিয়া লাগা কথা বাৰা স্বীকৃতি দিব মন আছে। অলপ দিন আগতে ৰাঞ্চি ঝাৰখণ্ডে নেশ্যনেল চিনিয়ৰ এথলেটিক্স ফেডাৰেশ্যন কম্পিটিশ্যন হৈ থাকিছে। কোটে আমাৰ দেশ লগা সব জেগা খান বাৰা 800 নিচিনা এথলিষ্ট খান আহি কিনা হিচা লৈ থাকি আছে। ইটো টাইমতে চাৰটা আলগ আলগ ইভেণ্টছতে চাৰটা আলগ আলগ ৰেকৰ্ড বনাই দি থাকিছে। গুৰিন্দৰবীৰ সিং, বিশাল তিখে, দেজাজৱিন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ ইটো চাৰি বাইকান বাৰা আলগ আলগ কেটেগৰীতে নতুন ৰেকৰ্ড বনাই দি থাকি আছে। মই সবচে পইলা ইটো চাৰি বাইকান সবকে মই লগা বেছি মন কুচি বা জনাই দি আছে। চাৰি বাইকান একটা ইভেণ্ট কিন্তু আমাৰ পুৰা দেশতে বেছি চৰ্চা কৰি থাকি আছে। ইটোতো হ'লে 100 মিটাৰ ৰেচ থাকি আছে। ইটো 100 মিটাৰ ৰেচ লগাতে খালি 2 দিন ভিতৰতে নেশ্যনেল ৰেকৰ্ড 3 বাৰ ৰেকৰ্ড ব্ৰেক কৰি দি থাকি আছে। ইটো ৰেকৰ্ড ব্ৰেক কৰিয়া দুজন হ'লে গুৰিন্দৰবীৰ সিং আৰু অনিমেষ খজুৰ থাকি আছে। মই ভাবিছে কে দুবাৰ মান কি বাতে এইটো দুইজন খিলাড়ী খান লগতে ফোন বাৰা কথা ক'ব পেলে মই অনিমেষ আৰু গুৰিন্দৰবীৰ সিং লগতে ফোন দে কথা কৰি কিনা আজি আমাৰ মান কি বাত শুনি থকা লিচনাৰ্ছ খান চবকে দাই দুইজন লগা এক্সট্ৰা অৰ্ডিনেৰী এচিভমেণ্ট লগা ওপৰে জনাই দিব মন থাকি আছে। আৰু দিনিকাহে মই তাই দুজন লগতে ফোন দে কথা কৰিয়া টাইম দে এনেকুৱা কৈ থাকি আছে। মই তাই দুজনকে কৈছে কে তাই দুজন পৰা বেছি কামাল এচিভমেণ্ট কৰি থাকি আছে আৰু মই সংগীতটো হ'লে জোকাল বান্দি দেখি থাকি আছে। হলিবি আজি ইটো নিচিনা জনতিদে আপুনি দুজন পৰা জোকাল বান্দি দেখাই দি কিনা বেছি ডাঙৰ বিষয় আনি দি থাকি আছে বুলি কৈ থাকিছে। অনিমেষ খুচুৰটো হ'লে জতিষ্কাৰ বাৰা থাকি আছে। তাইহি 200 আৰু 400 মিটাৰ ইভেণ্টছতে নেশ্যনেল ৰেকৰ্ড হোল্ডাৰ থাকি আছে। আজিকালি তাইহি উদিশা বাৰা কিলি থাকি আছে। তাইহি 4 সাল এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছতে মেডেল পাই কিনা থাকি আছে। তাইহি স্কুল বাৰা পাছ আউট হোৱা লোকৰে 2021 সাল পৰা লৈ কিনা এথলেটিক্স কিলি কিনা থাকি আছে বুলি তাই কৈ থাকিছে। তাইতো হ'লে সৈনিক স্কুল অম্বিকাপুৰ পৰা পাছ আউট হোৱা লগা একজন থাকি আছে আৰু পইলাটো হ'লে তাই ফুটবল খেলি থাকিছে আৰু কভিড টাইমতে তাই লগা পেৰেণ্টছ খান বাৰা বাহাৰতে ওলাই কিনা খেলিবলৈ দি থাকিছে। পেণ্ডেমিক খতম হোৱা টাইমতে তাই লগা ফুটবল টীম সাথি পাই খান বাৰা একটা ফুটবল লগা ষ্টেট মিট ওপৰতে কথা কৈ থাকিছে আৰু তাইহি তাতে যাই কিনে হিচা লৈ থাকিছে আৰু কপাল ভাল তাইৰ কাৰণে তাতে নেশ্যনেল ছিলেকশ্যন বি লৈ থাকিছে আৰু তাইকে ছিলেক্ট কৰি কিনে আজি তাইহি ইণ্টাৰনেশ্যনেল লেভেলতে ইণ্ডিয়াকে ৰিপ্ৰেজেণ্ট কৰি কিনে খেলি থাকি আছে বুলি তাইহি মোকে কৈ থাকি আছে। গুৰিন্দৰবীৰ সিংটো হ'লে ইণ্ডিয়ান নেভিতে পেটি অফিচাৰ এটা থাকি আছে আৰু আজি তাইহি আমাৰ দেশ ইণ্ডিয়া লগা ফাষ্টেষ্ট স্প্ৰিণ্টাৰ থাকি আছে বুলি জানি থাকি আছে। আজিকালিহে তাই পৰা 100 মিটাৰ ৰেচতে 10.09 ছেকেণ্ডছ লগা নেশ্যনেল ৰেকৰ্ড বনাই দি থাকি আছে। তাইহি আমাৰ দেশ ইণ্ডিয়া লগা এথলেট এটা থাকি আছে কোনবাৰা 10.01 ছেকেণ্ড ভিতৰতে ৰেচ কৰি কিনা আহিয়া এথলেট এটা থাকি আছে। ট্ৰেক আৰু ইউনিফৰ্ম দুয়োটা দিবি মই আমাৰ দেশকে সেৱা কৰিবলৈ কোচিছ লৈ যাই থাকি আছে বুলি তাইৰ পৰা মই কি কৈ থাকি আছে। তাই লগা বাবা আৰু গ্ৰাণ্ডফাদাৰ বি স্পৰ্টছতে জোৰাই কিনা থকা মানুহ থাকি আছে। তাইহি এনেকুৱা কৈ থাকি আছে কি আমাৰ দেশ লগা কালচাৰেল ট্ৰেডিশ্যন একটা থাকিয়া নিচিনা কেতিয়া দিৱালী ইয়াৰ নতুন চাল লগা তিয়হাৰ কাণ আহি থাকে তেতিয়া আমি কাৰণে ঘৰ কাণ চাফ চাফা কৰি থাকে আৰু এইটো নিচিনা টাইমতে তাইহি হতাই তাই লগা বাবা লগা ট্ৰফিজ আৰু মেডেলছ কাণ চাফ চাফা কৰি থাকি আছে আৰু এইটো কাম কাণ কৰি কিনে তাই বেছি ডাঙৰ খুচি পাই থাকে আৰু ট্ৰফি আৰু মেডেলছ চাফা কৰিয়া টাইমতে তাই লগা পাপাকে ইটো কুটি পাইছে আৰু ইটো ফটো কেতিয়া লৈছে বুলি সুধি থাকে। ইটো টাইমতে তাই পৰা ইটো মেডেলছ আৰু ট্ৰফি কাণ লগতে জোৰাই কিনা থকা কিছা কাণ তাইকে কৈ থাকে। জেগা জেগাতে বিৰাই কিনা টীমকে লৈ কিনা তাইৰ পৰা কেনেকৈ আলগ আলগ জিত হাচিল কৰি কিনা আনি দি থাকি আছে, ইটো কাৰণ চব লগা কিছা খান শুনি কিনা ইটোৰ পৰা প্ৰেৰণা পাই কিনা তাই বি স্পৰ্টছ ল'ব পেলে তাইৰ পাপাকে কৈ থাকিছে। তাই লগা পাপা সদায় ফুজৰ দে পাহাৰ দে পলাই থাকে, তো তাইহি তাই লগা পাপাকে তাই কিবি লৈ কিনা যাবি বোলে সুধি থাকে। আৰু তাইৰ লগতে পলা টাইম দে তাই লগা পাপা পাৰা স্পৰ্টছ দে কেনেকৈ ভাল পাৰা কৰি কিনা যাব পাৰিব ইটো স্কিলছ খান চব বি শিকাই দি থাকি আছে। আৰু তেনেকুৱাহে মই লগা ইণ্টাৰেষ্ট স্পৰ্টছ দে ভৰাই কিনা যাই থাকিছে। আৰু মই সেই উচিয়ান বল্ট ৱৰ্ল্ড ৰেকৰ্ড ব্ৰেক কৰি আবি মই চাই থাকিছে। একদিন তাই লগা আমাৰ পৰা তাই টিভি চাই থকা টাইম দে টিভিকে বন্ধ কৰি দি কিনা যাই কিনা ষ্টাডি কৰিবি বুলি কৈ থাকিছে। তেতিয়া তাইৰ পৰা আমাকে এনেকুৱা কৈ থাকিছে, আজি মইকে টিভি চাবলৈ নাতে হ'লেবি একদিন দলে আপুনি কাৰণ চব পাৰা মইকে টিভি দে চাই থাকিব বেলে তাইৰ পৰা কৈ দিয়া আচলতে এনেকুৱা হোৱা লগা। আৰু আজি তাই লগা আমাৰ পৰা তাইকে টিভি দে দৌৰা চাহকে দেখি কিনা তাই বেছি খুচি পাই থাকি আছে বোলে মইকে শ্বেয়াৰ কৰি থাকি আছে। তাইখন হ'লে এটা মিডল ক্লাছ ফেমিলিৰ পৰা থাকি আছে আৰু তাই লগা বাবা বি কেনেকুৱা ভলীবল খেলি থাকিছে আৰু পৰিবাৰ দে দুখ দিগদাৰি থকা কাৰণে তাইৰ পৰা ইটো খেলাগে আৰু তাই লগা স্পৰ্টিং খেলাৰগে জবৰদস্তি ছাড়িবলৈ দিছে। আৰু দিনিকাহি তাই লগা স্বপ্ন পূৰা কৰিব নাপাৰি কিনা ছাড়ি দিয়া লগা কথা গুৰিন্দৰবীৰ সিং কে কৈ থাকিছে। আৰু তাই লগা পাপা পৰা ইটো স্বপ্ন তাই লগা পাচা পৰা পূৰা কৰি দিব পাৰি বুলি লগা দেখি থাকিয়া লগা কথা কৰি থাকে। আৰু তাইহি মিল্কা সিং নিচিনা লেজেণ্ডছ খান কিমান দুখ দিগদাৰি পাই কিনা স্বপ্ন পূৰা কৰি দি কিনা আহি থাকি আছে, এইটো কাৰণ চব লগা কিছা কাণ শুনি থাকে। স্বপ্ন পূৰা কৰিবলৈ ইমান আচান নহয়, বেছি মেহনত কৰিবলগীয়া লগা কথা কাণ তাই লগা পাপা পৰা কৈ থাকে। আৰু তাইকে ইটো নিচিনা বেছি ইনস্পিৰেশ্যন দি থকা লগা কথা কৈ থাকি আছে। তাই ৰাণ কৰিছে কলে দেশ কাৰণেহে ৰাণ কৰি কিনা জিত হাচিল কৰি কিনা দেশ কাৰণেহি মেডেল আনি বুলি লগা তহি তাই আৰু তাই লগা পাপা দুজন লগা ৰিজল্ভ থাকি আছে। তাইহি 100 মিটাৰ ৰেচ কাৰণে জুনিয়ৰ টাইম দেশতে ইটো নিচিনা চেণ্টিমেণ্ট এটা থাকিছে কে ইটো 100 মিটাৰ ৰেচটো হ'লে আমাৰ দেশ ইণ্ডিয়ান ফিজিক্স কাৰণে নহয় কৈ কিনা বেছি মানুহখন লগা মুখ পৰা ওলাই থাকি আছে। হ'লেবি তাই লগা পাপা দুজন পৰা কি জুনিছে জুনিছে আৰু তাতে মন চব দি কিনা জিত হাচিল কৰি কিনা মানুহখনকে দেখাই দিব বোলে কচম লোৱা আজি মই আমাৰ দেশ লগা মানুহখন চবকে ইটোহি ক'ব মন আছে কে হয় আমি খান বি স্প্ৰিণ্ট কৰিব পাৰিব বোলে। মই তাই দুজনকে ইমান দুখ দিগদাৰি আৰু জনতি খান চব পাৰ কৰি কিনা আপুনি দুজনহি দুজন ভিতৰতে নেশ্যনেল ৰেকৰ্ডছ 3 বাৰ ব্ৰেক কৰি দিয়া লগা এটা এক্সট্ৰা অৰ্ডিনাৰী সফলতা আনি দিয়া লগা আত্মা শ্বিয়াৰ ডিটাৰমিনেশ্যন মাইণ্ডছেট কি থাকিছে আৰু কেনেকুৱা ইটোকে কৰিব পাৰি থাকিছে আৰু কিমান মুস্কিল পৰা ইটো কাম পাৰি যাই থাকি আছে ইটো কাৰণ চব ওপৰে মন কি বাত শুনি থকা মানুহখন চব লগতে শ্বেয়াৰ কৰি দিবি বুলি কোৱা টাইম দে তাইখানহি এনেকুৱা কৈ থাকি আছে। গুৰিন্দৰবীৰ কৈছে কে পয়লা চুৰুটিত বেছি মুস্কিল পৰা চুৰু কৰি কিনা যাই থাকিছে, কেতিয়াবা দহলে মই আচল ঠিক চইচ লৈছিনা নাই বিলিবি মই নিজৰ সুধি থাকিছে, কেলে মানে সতাই দহলে নাচিতে কেতিয়াবা মানুহখন বাৰাবি শিকি থাকে। হলিবি মই হাৰা টাইম দে মই চকুম হোৱা টাইম দে মই ঠিক পাৰা পাৰফৰ্ম নাকৰীয়া টাইম দে এইটো কাৰণ চব টাইম দে মই লগা পৰিবাৰ মই লগতে চাথ দি কিনা থাকি আছে। একটা বিয়া দিন ইয়া একটা বিয়া চাল পৰা আপুনি লগা জীৱন বৰবাদ কৰিব নাতিবি মঞ্জিল নাপুংজাতাক স্বপ্ন ঠিক ৰাখিবি বেলে তাই খানি মইকে কৈ থাকি আছে। তাই লগা কোচ পৰাবি বেছি ভাল লেচন পা লগা তাইহি কৈ থাকি আছে। এইটো নিচিনা সমাজতে আৰু নিজৰ মানুহখন পৰা লাগাতাৰ ইনকাৰেজ কৰি কিনা শ্বেয়াৰ কৰি দিয়া পৰা তাইখন লগা মটিভেশ্যন কেতিয়াবি হাৰা নাই বুলি তাই পৰা মই কি কৈ থাকি আছে। এনেমেশ পৰাবি এনেকুৱাহে কৈ থাকি আছে কে মই 2021 চাল দে এথলেটিক্স চুৰু কৰিয়া টাইম দে চব মানুহখন পৰা মই কি কৈ থাকি আছে কে চাবি এইটোতো হ'লে এটা নতুন ফিল্ড আছে আপুনি জ্বলাব পাৰিবনে নাই বোলে সুধি থাকি আছে। তেতিয়া মই এনেকুৱা কৈ থাকিছে কে মই ইটো ফিল্ড জুনি কিনা আহি আছে তো মই ইয়াতেহি ঠিক পৰা মঞ্জিল নাপুংজাতাক মন দি কিনা কাম কৰি কিনা যাব বেলে মই লগা পাব পাৰাবি তিনিকাহি কৈ থাকিছে কে কি জুনিছে জুনিছে এতিয়াতো হ'লে পিছি মৰি কিনা নাচাবি বোলে এইটো ফিল্ডে আহিছে তো ইত্যাদি হইলে কমিত থাকি কিনা আগে পাৰি কিনা যাবলি লগা ভাবনা কৰি কিনা কাম কৰি কিনা যাবলি লগা খতা মই লগা পাপা পাৰা কৈ থাকিছে বোলে মইকে কৈ থাকিছে সব সুবিধা দিব সব সাপোর্ট দিব ফ্যামিলি সাপোর্ট ফিনেন্সিয়াল সাপোর্ট লগিয়া সাপোর্ট সব দিব আপুনি পাৰা কৰিবলৈ লাগে সবতো হইলে দুনিয়াকে দেখাই দিবি কে ইণ্ডিয়া মানুহখন বাঢ়াবি তেইছ পৰা ৰাণ কৰিব পাৰি আছে বোলে আৰু আজি ইটো খুঁটা কাণ চবি কাম বাৰা পূৰা কৰি দি কিনা অহা টাইম দে বেছি মন খুচি বা জানাই দি থাকিছে আমি কাৰণে নিজৰ ৰেকৰ্ডছকে লগাতাৰ ভঙাই দি কিনা আহি থাকি আছে আৰু ইটো পৰা দেখাই দি থাকি আছে কে ইণ্ডিয়ানছ খান বাঢ়াবি ইটো নিচিনা ডাঙৰ জিত হাচিল কৰিব পাৰিব বোলে আজি মই দুজন বি কমনৱেলথ গেমছ কাৰণে ছিলেক্ট কৰি কিনা থাকি আছে আৰু পাৰা তাক সবচে ভাল ভাল পাৰফৰ্মেঞ্চ দিবলৈ কাৰণে আমি খানি ভাৱনা ৰাখি কিনা কাম কৰি কিনা যাই আছে বোলে মই কে কৈ থাকিছে আপুনি দুজন বি সাথী আছে আৰু আপুনি দুজন মাজতে ইটোৰ নিচিনা ভাৱনা ৰাখি আছে নেকি কে একজন বাৰা একজন লগত ৰেকৰ্ড ব্ৰেক কৰি দিছে কৈলে এতিয়া এতিয়া একজন বি একজন ৰেকৰ্ড ব্ৰেক কৰি দিব বোলে কৈ কিনা মই তাই দুজনকে সুতীয়া টাইম দে এনিমেশ পাৰা এনেকুৱা কৈ থাকিছে পয়লা মই লগৰ ৰেকৰ্ডটো হ'লে 10.18 ছেকেণ্ড থাকিছে ছেমি ফাইনেলছ ডে গুৰিন্দৰ ভিৰ পাৰা 10.17 ক্লক কৰি দি কিনা ইটো ৰেকৰ্ড ব্ৰেক কৰি দি থাকিছে তেতিয়া ছেকেণ্ড ছেমি ফাইনেলছ ডে মই পাৰা 10.15 ছেকেণ্ডছ ব্ৰেক কৰি দি থাকিছে ইটো লগা ওপৰতে চাই কিনা আমি দুয়োজন বেছি খুচি পাই থাকি আছে কে আজি ইটো ৰেকৰ্ড নতুন বনাই দিয়া টাইম দে আমি দুজন বি হিচা লৈ থাকি আছে বোলে জানি কিনা বেছি খুচি পাই থাকি আছে পয়লাবি আমি দুজন সৌদি আৰবিয়াতে যাই থাকিছে আৰু তাতে ৰুমমেট বি থাকিছে তেতিয়া আমি দুজনহি কেনেকুৱা আমাৰ দেশ ইণ্ডিয়ান স্প্ৰিণ্টিঙে নেক্সট লেভেললৈ লৈ যাব ইটো লগা জিম্মেদাৰী আমি খান লগা হাত দি থাকি আছে বুলি খোটা কৰি থাকি আছে আজি আমি কানি কুৰিয়া কাম বাৰা মানুহখনকে মটিভেট কৰি দি থাকিব গুৰিন্দৰ ভিৰ ভি এনেকুৱা কৈ থাকি আছে কে আমি দুজন বি একে লগতে মিলি কিনা ডিচিশ্যন লৈ থাকিছে কে দুজন বি ভাল পৰা ৰাণ কৰিব বোলে দিনিকাহী লাখিয়া টাইম সবতে দুজন বি একজন একজন কাৰণে কাৰা কৰি দি থাকি আছে কি কি সবতে একজন একজনকে মতব কৰি কিনা ইটো নিচিনা মতব কৰিয়া টাইম নে একজন ভালৱালা আৰু একজনহি ভালৱালা হৈ কিনা যাই থাকি আছে ইটো কাৰণে ফ্ৰেণ্ডশ্বিপটো হ'লে বেছি দৰকাৰ আছে অফ ট্ৰেক দিবি আমি দুজন বেছি ভাল ছাত্ৰী থাকি আছে হ'লে বি কেতিয়া ট্ৰেকতে আহিব তেতিয়া আমি দুজন কম্পিটিটৰ্ছ থাকি আছে আৰু ইটো টাইম দে আমি খান লগা মাইণ্ডছেটটো হ'লে এনেকুৱা থাকি আছে কে মই তাইৰ পৰা দেশ ৰাণ কৰিব তাইকে হাৰাই দিব বোলে ভাৱনা কৰি কিনা এটা কম্পিটিশ্যন স্পিৰিট লৈ কিনা আহি থাকি আছে ইটো স্পৰ্টছমেনশ্বিপ লগা কম্পিটিটিভ আত্মাটো হ'লে আমাৰ দেশ লগা প্ৰেষ্টিজ এটা নতুন হাইট তাক পুঞ্জাই দি কিনা ভৱিষ্যতে লৈ যাবলৈ লগা এটা থাকি আছে আৰু ইটোতো হ'লে এটা পজিটিভ আত্মাৰ পৰা লৈ যাই থাকি আছে মই পূৰা বিশ্বাস আছে কে ইটো স্পৰ্টছমেনশ্বিপ আত্মা আপুনি দুয়োজন লগা ধৰিলে একজন একজনকে কম্পিট কৰিবলৈ একজন একজনকে চেলেঞ্জ কৰিবলৈ একজন একজন বাৰা আগে লৈ যাবলৈ হ'লে বি ইটো একেই টাইম দে একজন একজনকে মতবাজি কৰি কিনা অহা লগা ধৰিলে এটা ৰিমাৰ্কেবল থাকি আছে আপুনি দুজনে বেছি ভাল কাম কৰি কিনা আহি থাকি আছে মই লগা বেছি মন খুচি আৰু কংগ্ৰেচুলেশ্যনছ আপুনি দুজনকে বি দি আছে মই পূৰা বিশ্বাস আছে কি আপুনি দুজন বাৰা দেশকে ৰোশন কৰি থাকিব ইটো নিচিনাহে মন দি কিনা কাম কৰি থাকিবি আপুনি দুজনে বেছি ডাঙৰ উপলব্ধি আনি দিবলৈ থাকি আছে আকৌ একবাৰ মই লগা বেষ্ট উইচেছ আপুনি দুজনকে জনাই দি আছে কৈ কিনা দাই দুজন লগতে কথা কোৱা তাতে খতম কৰি থাকিছে মই লগা প্যাৰে দেশবাসীও আজিকালি আমাৰ দেশ লগা বেছি জাগা দে হিট ৱেভ এক্সপিৰিয়েঞ্চ কৰি কিনা যাই থাকি আছে বেছি দেশ ধূপ আৰু দেশ গৰম হাৱা এক্সপিৰিয়েঞ্চ কৰি থাকি আছে ইটো নিচিনা ৱেটাৰ টাইম দে নিজৰকে ধ্যান ৰাখিবলৈ বেছি দৰকাৰ থাকি আছে ওচৰতে খাবলৈ পানী ঠিক ৰাখিবি বেছি দৰকাৰ নহ'লে ধূপতে নাওলাবি আৰু ওলাব লাগি আছে কলে বেছি খিয়াল বৰা ওলাবি ইটো ওপৰতে চৰকাৰ ডিপাৰ্টমেণ্টছি জানকাৰী দিয়া কাণ চব মন দি ৰাখি কিনা কাম কৰি থাকিবি ছাদি পাই কাণ ইটো দেশ গৰম বাৰা বাচাই কিনা থাকিবলৈ আমাৰ নিজৰ কিটচেন দে পাই থাকি আছে আজিকালি গৰমহি দেশ পাৰা পাৰি কিনা যা টাইম দে আমাৰ কিটচেন দে বেছি ডাঙৰ পটলাপ হৈ কিনা যা আমি খান চবি দেখি পাই থাকিব কোনোবা জেগা কাণে মাটি লগা বট পৰা পানী ওলাই কিনা খাই থাকে দাহি পানাই কিনা খাই থাকে কাঁচা মেংগো লগা পানী বনাই কিনা খাই থাকে আৰু ইটো নিচিনা ছিজন লগা ইণ্ডিজিনিয়াছ বিভাৰেজেছ কাণ বনাই কিনা খাই থাকি আছে আপুনি কাণ চবি ইটো নিচিনা আমাৰ ট্ৰেডিশ্যনেল ড্ৰিংকছ কে জানি থাকিব আপুনি নৰ্থ ইণ্ডিয়াতে যাইছে কলে বেশি জায়গাতে আম পানা দেখি পাব। কতে কাঁচা আম লাগা একটা ডিঙ্গা তেজ আর ইতোপাড়া তেজ গরম পড়া অল্প আরাম দি থাকিব পারি আছে। পাঞ্জাব আর হারিয়ানা দে চাইছে গলে ডর ক্লাসেস কান্দে লাচি খাবলে দেখি পাই থাকিব। রাজস্থান আর গুজরাট দে চাইলে মানে চা বাটার মিল্ক হার মিল দে খাবলি পাই থাকিব। বিহার ঝাড়খণ্ড আর ইস্টার্ন উত্তরপ্রদেশ খান্দে চাইলে মানে সাধু লাগা শরবত একটা ড্রিঙ্ক কোনবারা আপনি লাগা ভোক লাকিয়া কেবি বর্তা করে দিয়া হব আর একেলগতে তাকত বি দিয়ে থাকিব। কোনকান রিজন আর গোয়াতে চাইলে মানে কুকুম শরবত আর সুলকাঠি সাউথ ইন্ডিয়াতে বানাকাম নিরমোর আর সম্ভারম উড়িষাতে বেলা পানা উড অ্যাপল শরবত বাই থাকিব। এত কান্দ হইলে খালি একটা বেভারেজেস কান নহয়, তাই কারণে আমার দেশ লাগা আলাগ আলাগ রিজনস খান লাগা বেশি দোয়াকার কালচারাল ট্রেডিশনস লাগা একটা হিসা থাকি আছে। এটু কান সব পড়া এক ভারত শ্রেষ্ঠ ভারত মানে ওয়ান ইন্ডিয়া গ্রেট ইন্ডিয়া লাগা আত্মাকে দেখাই দি থাকি আছে। আর এটু কান সবকে দেখা টাইম দে ইটু মন দিয়ে রাখি বলে না পাহরিবি। এটু কান সব তো হলে আমি খান লাগা নিজর কিচেন নিজর খেতে আর ফার্মস কান ভাড়া ওলা লাগা থাকি আছে। এটু কনসেপ্টে একটা ডর ব্র্যান্ডিং লাগা প্যাকেজিং ইয়া মার্কেটিং লাগা নিশান না থাকিব পারে। হলিবি এটু কান্দুহি আমার জ্ঞান আর জেনারেশনস লাগা অনুভব মিলাই কিনা থাকি আছে। ইটু সামার সিজন দে আপনি কান সববি ইটু নিচনা ট্রেডিশনাল বেভারেজেস খান লাগা মজা লোবলে কারণে আপনি কান সবকে কই দিয়ে আছে। সাদি ভাই গান আমার দেশতে সামার সিজন আহা লগতে খড় খড় খান্দে একটা টপিক ওপরে চর্চা করে দিয়াকে সুর করে দিকনা যাই থাকি আছে। ম্যাঙ্গো মানে আম ইটু নিচনা সামার মাহিনা কান্দে আমার পুরা দেশ লাগা খড় খড় খান সবতে ইটু ম্যাঙ্গো ওপরে চর্চা করে থাকি আছে। মানে ইটু ওপরে খোঁতা নাকুরিয়া খড় খান অলপই থাকিব পারে। সব রিজনসতে নিজর রিজন লাগা খাস ম্যাঙ্গো লাগা ভ্যারিটি ওপরে খোঁতা করে থাকি আছে। সবই নিজর লাগা খাস ফ্লেভার আর খুশবু থাকি আছে। মহারাষ্ট্র আর কোনকান রিজন পারা হাপস আলফনসো লাগা ম্যাঙ্গো জাত থাকি আছে। গুজরাট লাগা কাশ্মীর ইয়া আমরাস লাগা জান থাকি আছে। উত্তরপ্রদেশ লাগা দশারি আর

0: প্ৰগ্ৰামটোৰ দুশোৱা গীত শুনিব আপোনালোকে বিজয় বেনাডিক আৰু খৰচ লগা অৱস্থাত ফিল্ম আছে লাভ লাভ লাভ আৰু এইটো গীত লিখা হৈছে অঞ্জন, মিউজিক দিয়া হৈছে বাপী লেহেৰী।
1: আজ কি শাম উনকে নাম জো কৰতে হ্যাঁ লাভ লাভ লাভ।

ওয়াল প্ৰগ্ৰাম শেষ কৰিবলৈ টাইম হৈছে। দেখোন প্ৰগ্ৰাম শেষ শুনিব আপোনালোকে আলিচা চিনাৰী লকা ৱাস্তে আছে। ফিল্ম আছে ডেন্স ডেন্স, গীত লিখা হৈছে অঞ্জন আৰু মিউজিক দিয়া হৈছে বাপী লেহেৰী। আৰু এইটো গীত লগতে প্ৰগ্ৰামটো শেষ কৰিহে হ'ব। সময় 10 বাজি হোৱালৈকে আপুনি গান মানে প্ৰগ্ৰামটো শেষ কৰি দি আছে 10 বাজি হোৱালৈকে। আৰু এফ এম ট্ৰেকপানটো অহাকালি পুজোৰ আকৌ 6 বাজিৰ পৰা শুৰু কৰি হ'ব। So wishing you all once again a very good night and stay safe.